0: आने में देर तो नहीं हुई?
1: कोई बात नहीं, कार से आने वाले अक्सर देर से आते हैं।
0: जानते हो रवि, मैंने तुम्हें यहां मिलने क्यों बुलाया?
1: मेरे घर आना तुम्हारी शान के खिलाफ है भाई, तुम्हारे घर जाना मेरे असूल के खिलाफ। हम कहीं और ही मिल सकते थे।
0: नहीं, हम और कहीं नहीं, सिर्फ यहीं मिल सकते थे। हम एक दूसरे से कितने भी अलग हो जाएं, हमारे बचपन एक दूसरे से कभी अलग नहीं हो सकते हैं। आज जब हम दोनों के बीच के सारे पुल टूट चुके हैं, तो बस यही एक पुल बचा था, ये पुल जिसके नीचे हमने अपना बचपन गुजारा। यहां मैं जो कहना चाहता हूं, उससे पहले मैं ये पूछ लूं कि इस वक्त मुझे सुनने वाला कौन है, एक भाई या एक पुलिस ऑफिसर?
1: जब तक एक भाई बोल रहा है, एक भाई सुन रहा है। जब एक मुजरिम बोलेगा, एक पुलिस अफसर सुनेगा।
0: रवि, तुम नहीं जानते तुमने किन लोगों को अपना दुश्मन बना लिया है। आज तो मैंने उन्हें रोक लिया, लेकिन कल शायद ना रोक सकूं। तुम यहां से ट्रांसफर ले लो रवि, कहीं और चले जाओ।
1: मुजरिम भाई का भेष बदल कर बोल रहा है।
0: लगता है वो दीवार जो हम दोनों के बीच है, वो इस पुल से कहीं ऊंची है। रवि, तुम नहीं जानते तुम जिस रास्ते पर चल रहे हो उसका अंजाम क्या हो सकता है।
1: जिस रास्ते पर मैं चल रहा हूं उसका अंजाम शायद बुरा भी हो सकता है, लेकिन जिस रास्ते पर तुम चल रहे हो उसका अंजाम सिर्फ बुरा ही होता है भाई।
0: रवि, मैं तो अपनी बाजी खेल चुका हूं, अब हारूं या जीतूं, लेकिन तुम्हारे पास तो अभी वक्त है। इस शहर के बाहर दूसरे शहरों में भी तो पुलिस स्टेशन होते हैं, कहीं और चले जाओ।
1: नहीं, मेरे असूल, मेरे आदर्श मुझे इसकी इजाजत नहीं देते हैं।
0: उफ, तुम्हारे असूल, तुम्हारे आदर्श किस काम के हैं? तुम्हारे असूल, तुम्हारे सारे उसूलों को गूंद कर एक वक्त की रोटी नहीं बनाई जा सकती रवि। जिन आदर्शों के लिए तुम अपनी जिंदगी पर खेलने के लिए तैयार हो, क्या दिया उन आदर्शों ने? एक 400-500 रुपए की पुलिस की नौकरी, एक किराए का क्वार्टर, एक ड्यूटी की जीप, दो जोड़ी खाकी वर्दी। देखो देखो, ये वही मैं हूं और ये वही तुम हो। हम दोनों एक साथ इस फुटपाथ से उठे थे, लेकिन आज तुम कहां रह गए और मैं कहां गया? आज मेरे पास बिल्डिंगें हैं, प्रॉपर्टी है, बैंक बैलेंस है, बंगला है, गाड़ी है, क्या है तुम्हारे पास?
1: मेरे पास माँ है।
2: দেখো, তে বলি না, এটাও একটা জুটি। এই জুটিরও আমরা এমন কিছু কিছু ছবি পেয়েছি যেগুলো আজও আমাদের, মানে কি বলবো, দেখতে বসলে বোধহয় মুগ্ধ হয়ে যাই।
3: শশী
2: কাপুর এবং অমিতাভ বচ্চন জুটি।
3: আমরা শান পেয়েছি, আমরা তোমার দোয়ার দো পাঁচ, হ্যাঁ, নমক হালাল
2: পেয়েছি, হ্যাঁ,
3: দিবার তো বটি। এবং রাজেশ খান্নার কথা বলছিলাম, রাজেশ খান্নার সাথে তুমি দেখো নমক হারাম,
2: নমক হারাম,
3: মানে সেই যে বন্ধুত্ব, অথচ কি অদ্ভুত ব্যাপার। দেখো, আমরা সেলিম জাভেদের সাথে অমিতাভ বচ্চনের জুটি প্রসঙ্গক্রমেই চলে এলো, কিশোর কুমার অমিতাভ বচ্চন তো চলছেই, প্রকাশ মেহরা অমিতাভ বচ্চন প্রসঙ্গ, ঋষিকেশ মুখার্জি অমিতাভ বচ্চন, মানে আজকে করার, মানে হিসেব মতন রবিবার জুটি হয় তো দেখুন একসাথে কত জুটি আপনারা আজকে পাচ্ছেন।
2: এবং সেই সঙ্গে সঙ্গে অমিতাভ বচ্চন মনমোহন দেশাই জুটি, এটাও কিন্তু একটা বলতে হয়
3: একদম। এবং বিশেষ করে দেখো কুলি সিনেমায় যেখানে শেষে তার চরিত্রটার মৃত্যু, এরকম স্ক্রিপ্টটা ছিল, যখন ওই মারাত্মক ভয়াবহ দুর্ঘটনা ঘটলো, মনমোহন দেশের মন না মানলো না, বললো না, যেভাবেই হোক সুস্থ যখন হয়ে গেছে ইকবাল বাজবেই। তো এইরকম একটা বন্ডিং, এবং শুধু তাই না, যখন বাবরচিতে রাজেশ খান্নার সাথে জয়াভাদুরি কাজ করছেন এবং অমিতাভ বচ্চন মাঝে মাঝে দেখা করতে আসছেন, তখন রাজেশ খান্না তো মধ্যগগনে তিনি কিছু মন্তব্য করেছিলেন, মানে জয়াভাদুরীর চোখ জহুরীর চোখ খাঁটি হিরে চিনেছিল, এবং তিনি রাজেশ খান্নাকে বলেছিলেন, একদিন তোমার সমান হয়ে উঠবে, কোথাও তোমায় ছাপিয়ে যাবে। এবং দেখো সেই বিশ্বাস মানে আজ ঘোরতর বাস্তব। এবং শুধু তাই না, এই জুটি আজও একইভাবে পাশাপাশি হাতে হাত রেখে
2: সত্যি হাঁটছে। মাঝখানে হয়তো অনেক চাপান উতর হয়েছে, কিন্তু তবুও একসঙ্গেই তারা রয়েছেন। আর অনেক জায়গাতেই আমরা দেখেছি, সেটা ধরো জীবনে বলো, মানে পারিবারিক জীবনে বলো, ছবির জীবনে বলো, রাজনীতি জীবনে বলো, জয়া ভাদুড়ী সবসময় অমিতাভকে আগে এগিয়ে দিয়েছেন এবং নিজে পিছন থেকে নানা রকমভাবে সাপোর্ট করে গেছেন।
3: এবং যে সময় তিনি এই মানুষটাকে ভালোবেসেছেন তখন কিন্তু খ্যাতির মধ্যগগনে অমিতাভ বচ্চন নয়,
2: জয়া ভাদুড়ী,
3: মধ্যগগনে জয়া ভাদুড়ী।
2: এবং
3: এবং বাড়ির থেকে একটা অদ্ভুত প্রস্তাব পেয়েছিল না, যে জঞ্জির হিট করার পরে বেড়াতে যাবে, বলছে না বেড়াতে, বিদেশে বেড়াতে গেলে বিয়ে করে যেতে হবে,
2: বিয়ে করে যেতে হবে। এবং আজও নাকি এটা শোনা যায় যে অমিতাভ বচ্চনের যে মোবাইল, সেখানে জয়া ভাদুড়ীর নাম জেবি, সেই যে অনেক আগে নামটা সেভ করা ছিল জেবি বলে, আজও সেই জেবি বলেই তার নাম সেভ করা আছে। সেই জুটির গান শুনি আমরা।